0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাত্মক জৰীপ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী, ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আজি শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা আৰু অসম কন্যা ঈশাৰাণী বৰুৱাৰ এছিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰীয়া সফল কাৰ্যকালৰ বাবে কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদগোষ্ঠীৰ সম্পাদকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগ পৰিকল্পনাৰ বিষয়ে সদৰি কৰি তেওঁ কয় যে গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব। তেওঁ লগতে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে।
1: ডাঙৰ ডাঙৰ কথা আমি যিবিলাক আগত কেতিয়াও কল্পনা কৰিব পৰা নাছিলো, আজি গুৱাহাটীৰ ৰিং ৰোড গোটেই গুৱাহাটীৰ পৰিৱেশটো বদলাই দিব, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, শিলচৰ টু শিলিগুৰি, এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ, যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেঞ্চটো আমি বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব, মেক্সিমাম 6 to 7 hours শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত যাব পাৰিম। দিছ প্ৰজেক্ট উইল বি এনাউন্স চুন, তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে, কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব, ফলোড বাই আপ টু শিলিগুৰি।
0: মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা 12 বছৰত অসমৰ বিকাশৰ বাবে ব্যতিক্ৰমী আৰু আন্তৰিকতাপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী এগৰাকী হিতৈষী ৰূপত অসমক আগুৱাই লৈ গৈছে বুলি তেওঁ মন্তব্য কৰে। অসমে চলিত বৰ্ষত ৰাজহ কৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 50,000 কোটি টকা লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বতে কোনো চৰকাৰে ৰাজ্যক এই পৰ্যায়ৰ বিত্তীয় সমৰ্থন দিয়া নাছিল। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সমৰ্থনৰ বাবে অসমৰ মুঠ ঘৰুৱা উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। চলিত বছৰত ৰাজ্যৰ মুঠ জনমূৰি আয় 8,70,000 কোটি টকা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে 2022-23 বিত্তীয় বৰ্ষত ৰাজ্যৰ 80 লাখ লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হৈছে আৰু ইয়াৰ ফলত এটা নতুন মধ্যবিত্ত শ্ৰেণীৰ জন্ম হোৱা বুলি প্ৰকাশ কৰে। নীতি আয়োগৰ বৈঠকৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 2020-25 চনৰ ভিতৰত দেশৰ বিকাশৰ হাৰ 29% হোৱাৰ বিপৰীতে বিগত 5

0: অসমৰ বিকাশৰ হাৰ 45% হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দ্ৰুত বিকাশৰ দিশে গতি কৰা ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি তেওঁ কয়। বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্যৰো সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ'ব বুলি কয়। অসম মন্ত্ৰীসভাই এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই অনুসৰি ভৱিষ্যতে 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে ছমাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। 1 জুলাইৰ পৰা অসমত বিকশিত ভাৰত জিৰামজী আঁচনি ৰূপায়ণতো অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2000 কোটি টকা ব্যয় কৰা হ'ব। এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰো সিদ্ধান্ত লৈছে। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। ৰাজ্য চৰকাৰে 16 আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাম্মক জৰীপ চলাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। গুৱাহাটীৰ বাজপেয়ী ভৱনত কালি সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ডঃ শৰ্মাই কয় যে এই জৰীপৰ সৰু দোকান ক্ষুদ্ৰ প্ৰতিষ্ঠানকে ধৰি পদপথৰ সকলো ব্যৱসায়ীক সামৰি কৰা হ'ব। ইয়াৰ জৰিয়তে গুৱাহাটীত মহানগৰীত কৰ্মসংস্থাপন আৰু আয়ৰ সুযোগ সম্পৰ্কে জানিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে জৰীপৰ জৰিয়তে গুৱাহাটী মহানগৰীত পদপথৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ এখন স্পষ্ট ছবি পৰিস্ফুট হ'ব আৰু তেওঁলোক কোন অঞ্চলৰ পৰা মহানগৰীলৈ আহিছে সেয়াও জানিব পৰা যাব। তেওঁ কয় যে এই জৰীপে অসমীয়া যুৱক যুৱতীসকলৰ চকু মুকলি কৰিব আৰু তেওঁলোকক ব্যৱসায় বাণিজ্য আৰু স্বনিয়োজনৰ ক্ষেত্ৰৰ ব্যাপক অৰ্থনৈতিক সুযোগ সম্পৰ্কে বুজাত সহায় কৰিব।
1: আমাৰ গুৱাহাটীত এটা আমি ছাৰ্ভে আৰম্ভ কৰিম আগষ্টৰ পৰা, যে আমাৰ ফুটপাথত বহি থকা মানুহবোৰ কোন, এজন এজনকৈ মানুহৰ আমি চেন্সাস টাইপ ডাটা ল'ম। তেতিয়া আমি বুজি পাম যে আমি কিমান এমপ্লয়মেণ্ট অপৰচুনিটি অসমীয়া মানুহে মিছ কৰি আছে। আগষ্টৰ পৰা চলিব, 16 আগষ্টৰ পৰা দুমাহ প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি ল'ম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ, ধুবুৰীৰ পৰা কিমান মানুহ আহিছে, গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে, কামৰূপৰ পৰা, নলবাৰীৰ পৰা, বৰপেটাৰ পৰা কিমান, বা বহুতে কৈ থাকে বিহাৰৰ, বেংগলৰ পৰা কিমান। আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি ছাৰ্ভে কৰিব খুজিছোঁ, কাৰণ ইয়াতে 1 লাখ দোকান আছে টোটেল গুৱাহাটীত আজিৰ দিনত। সৰু ডাঙৰ দৰ্জীৰ পৰা আৰম্ভ কৰি পাণ তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1 লাখ বিজনেছ এষ্টাব্লিছমেণ্ট।
0: ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লক্ষীমপুৰত 2জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোক চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 6 শতাধিক লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা পোৱা আৰু অচেতন হৈ পৰা লক্ষণ দেখা মাত্ৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহান জনোৱা হৈছে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাম কাজ পৰ্যালোচনা কৰে। জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজৰ খতিয়ান লয়। তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোনো হিতাধিকাৰীয়ে যাতে কল্যাণকামী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও তেওঁ বিষয়াসকলক আহান জনায়। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: কামৰূপ মেট্ৰ'ৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰীয়ে

0: পুনৰ তেখেতে এই দায়িত্ব আমাক অৰ্পণ কৰিলে। আমাৰ দুগৰাকী সন্মানীয় বিধায়ক আছে, গুপ্তা ডাঙৰীয়া আৰু তপন দাস ডাঙৰীয়া, আৰু জিলা আয়ুক্ত, জইণ্ট কমিশনাৰ পুলিচ, DDC, CO, প্ৰতিটো বিভাগৰ বিষয়াসকল উপস্থিত। আমি আঁচনিবিলাকৰ ৰূপায়ণ সম্পৰ্কে বেলেগ বেলেগ আঁচনি বিস্তৃতভাৱে আমি আলোচনা কৰিছোঁ। অৱশ্যে আজি সকলো বিভাগৰে কথা বতৰাবোৰ আঁচনিবিলাক সম্পৰ্কে বা যিখিনি কৰিছে সেইখিনি কৰিব নোৱাৰিলোঁ যদি থুলমূল আভাসখিনি আমি লৈছোঁ। বিশেষকৈ ফ্লাডৰ কথাটো আছে, সেইটো আমি বিশেষভাৱে বেলেগ এখন বৈঠক কৰি পেলাই আমি আলোচনা কৰিম, কাৰণ ইয়াত আৰ্টিফিচিয়েল ফ্লাডো হয়, সেইখিনি কথা আলোচনা কৰিম।
1: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আজি এখন শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা আছে আৰু ইয়াৰ পাছতে কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী সকলোৰে বাবে মুকলি হ'ব বুলি ঘোষণা কৰিছে। শ্ৰীট্ৰাম্পে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে চুক্তি সম্পাদনত ব্যৰ্থ হলে অন্তিম বিকল্পৰ পথ খোলা থাকিব। তেওঁ লগতে 2015 চনৰ যুটীয়া সৰ্বাম্মক কাৰ্য পৰিকল্পনাৰ সৈতে প্ৰস্তাৱিত শান্তি চুক্তিখনৰ তুলনা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁৰ প্ৰস্তাৱিত চুক্তিৰ ফলত ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ বিৰুদ্ধে পূৰ্ণ প্ৰতিবন্ধকতা আৰোপ কৰিব পৰা যাব। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পৰা গৈছে আৰু অৱশিষ্ট পাৰমাণৱিক সামগ্ৰীসমূহ নষ্ট কৰা হ'ব বুলি তেওঁ দাবী কৰে। ইপিনে ইৰাণৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেয়ে কয় যে শীঘ্ৰে কোনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা নাই। তেওঁ কয় যে চুক্তি আজি সম্পাদিত নহয় আৰু অনাগত সময়ত হয়তো এয়া সম্ভৱ হ'ব পাৰে। আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে ৰক্তদান শিবিৰৰো আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামূহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্যখণ্ডত প্ৰয়োজন হোৱা পৰিশোধিত ৰক্ত কেৱল স্বেচ্ছামূলক ৰক্তদাতাসকলৰ জৰিয়তে পূৰণ কৰিব পাৰি। এই নিস্বাৰ্থ সেৱাৰ বাবে ৰক্তদাতাসকলৰ ওচৰত চিৰকৃতজ্ঞ বুলিও তেওঁ উল্লেখ কৰে। অসমৰ ঈশাৰাণী বৰুৱাই এছিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ জাপানত হ'বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ PV সিন্ধু আৰু সত্বিক সাইৰাজ ৰংকী ৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব। ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপৰ আজি বাৰ্মিংহামৰ এছবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত স্কটলেণ্ডে হাইটিক 1-0 পৰাস্ত কৰে। ইপিনে কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছেন ফ্ৰেন্সিস্কো বে এৰিয়া ষ্টেডিয়ামত হোৱা গ্ৰুপ বিৰ খেলখন 1-1 ড্ৰ হয়। খেলখনত বি এম্বলুৱে দিয়া গলেৰে ছুইজাৰলেণ্ডে অগ্ৰগতি লাভ কৰে যদিও খেলৰ অতিৰিক্ত সময়ত কাটাৰে এম মুহিমৰ গলেৰে সমতা স্থাপন কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত ব্ৰাজিল আৰু মৰক্কোৰ মাজৰ খেলখনো 1-1 ড্ৰ হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: যোৰহাটত কালি ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাত 5গৰাকী বিষয়া জোৱানৰ বিয়োগৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতেই বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আমাৰ অসম কাকতে বাতৰিটো যোৰহাটত বায়ুসেনাৰ কাৰ্গো বিমান অগ্নিগুণ্ডত পৰিণত নিহত 5 বিষয়া শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শিৰোনাম অৰুণাচলৰ পৰা আহি অৱতৰণৰ মুহূৰ্ততে প্ৰচণ্ড বিস্ফোৰণ, ৰৰৈয়াত বায়ুসেনাৰ ঘাটিত ভয়ংকৰ বিমান দুৰ্ঘটনা। দি আছাম ট্ৰিবিউন কাকতে বাতৰিটোৰ শিৰোনাম দিছে 5 IA পাৰ্চনেল কিল্ড এজ AN-32 ট্ৰান্সপৰ্ট প্লেইন ক্ৰেশ্বেছ ইন যোৰহাট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সন্দৰ্ভতো আজি কেইবাটাও বাতৰি বিস্তাৰিত ৰূপত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কীয় দুটাকৈ বাতৰি দৈনিক অসম কাকতে ক্ৰমে আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয়কে ধৰি ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ কাম আৰু এতিয়াৰ পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত এটা বাতৰি শীৰ্ষক ষ্টেট কেবিনেট বেন্স ফ্ৰেছ আধাৰ এনৰোলমেণ্ট ফৰ এডাল্টছ। অসমীয়া খবৰ কাকতেও 1 জুলাইৰ পৰা গ্ৰামাঞ্চলত VV ৰামজী শিৰোনামেৰে কেবিনেট সম্পৰ্কীয় এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত মিডিয়া কনক্লেভৰ অংশলৈ ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা বিভিন্ন মন্তব্যক অসমীয়া

0: প্ৰতিদিনকে ধৰি আজি প্ৰায় কেইখন কাকতে অগ্ৰাধিকাৰ দিছে। দৈনিক জনমভূমি কাকতে অন্যান্য বাতৰিসমূহৰ লগতে অৰুণাচলত সংঘটিত বাহন দুৰ্ঘটনাত লখিমপুৰ জিলাৰ নাওবৈচাৰ পাঁচজন যুৱকৰ মৃত্যু হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাত্মক জৰীপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আজি শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা। আৰু অসম কন্যা ঈশা ৰাণী বৰুৱাৰ এছিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ।

0: o karbi korteng jir lasi pini penle la sokam pancheng ponlunang
1: la pona porang itum rong rup kachobu che apthak lamkan arjoi long tang long
2: এই কাহিনী হ'ল এগৰাকী ফটোগ্ৰাফাৰৰ আৰু তেওঁৰ অন্তৰাত্মাৰ অ' লাভলি ৱেল ডান বিজনেছ লোন এপ্ৰুভ এতিয়া ষ্টুডিঅ'ত ডাঙৰ হ'ব নতুন কেমেৰা নতুন লাইটছ একে সময়তে নতুন কাৰ এখন লৈ লোৱা সেইটো লোনেৰে নহয় লোন লৈ লোৱা কামটোতহে খটুৱা সময়মতে EMI দি থাকক ক্ৰেডিট স্ক'ৰ বঢ়াওক ভৱিষ্যতে লোন সহজে লাভ কৰক কাৰ্ণলৈ যদি মোৰ ফটোকে লৈ লোৱা তুমি গুণ
3: RBI কয়
2: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ নাইচত দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে একেলগে ভাৰত ইন'ভেটছ কাৰ্যসূচী মুকলি কৰে। আজি সন্ধিয়া শ্ৰীমোদী শ্লোভাকিয়ালৈ ৰাওনা হ'ব। আজি বিশ্ব ৰক্তদাতা দিৱস। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ চাহাপাৰা আৰু ঝালৰছৰ জিৰলেণ্ডত পুৱা 5 বজাৰ পৰা 9 গৰাকী বাংলাদেশী আবদ্ধ হৈ আছে। গোৱালপাৰা জিলা প্ৰশাসনে কালি প্ৰধানমন্ত্ৰী পথ দুৰ্ঘটনাৰ ভুক্তভোগীক চিকিৎসালয়ত ভৰ্তি আৰু নিশ্চিত চিকিৎসা আঁচনি চমুকৈ PM ৰাহাত সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। কাছাৰ জিলা প্ৰশাসনে আজি জিৰিঘাটত উচ্ছেদ অভিযান চলায়। এই অভিযানৰ জৰিয়তে পদপথত অবৈধভাৱে স্থাপন কৰা দোকান পোহাৰ উচ্ছেদ কৰা হৈছে। দেশ 2047 চনৰ ভিতৰত বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হোৱা বুলি ডিব্ৰুগড়ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰে। আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এছবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 নমস্কাৰ।

0: Radio Karjura Ratum Laponapor, Molson Krogilunalun, Ne Kayalong Nang Panpolun Arjunong Ektanglo. Lake Akashwani Dipu.
1: Egoraki photographer or aru teor ontor atmar. Oh, lovely. Well done. Business loan approved. ATS studio dangor hobo. Notun camera, notun lights. একে সময়তে নতুন কার এখনো লৈ লোৱা সেইটো লোনেৰে নহয়। লোন লৈ লোৱা কামটোতহে খটুৱা। সময়মতে EMI দি থাকক, ক্রেডিট স্কোর বঢ়াওক, ভৱিষ্যতে লোন সহজে লাভ কৰক। কাৰ লোনৰ যদি মোৰ ফটোকে লৈ লোৱা, তুমি গোন।

0: অন্তৰ আত্মাৰ। অ' লাভলি, ৱেল ডান, বিজনেছ লোন এপ্ৰুভড। এতিয়া ষ্টুডিঅ' ডাঙৰ হ'ব, নতুন কেমেৰা, নতুন লাইটছ, একে সময়তে নতুন কাৰ এখন লৈ লোৱা, সেইটো লোনেৰে নহয়, লোন লৈ লোৱা কামটোতহে খটুৱা। সময়মতে EMI দি থাকক, ক্ৰেডিট স্ক'ৰ বঢ়াওক, ভৱিষ্যতে লোন সহজে লাভ কৰক। কাৰ্ণলৈ যদি মোৰ ফটোকে লৈ লোৱা, তুমি গুণ।
1: RBI কয়
0: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: বৰ বৰ পুতনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: কৈ কৈ ভাগৰি গলো কি হল নতুন কিটবেগ লাগে তেন্তে প্ৰথমে কেপ্টেনক কোৱা নুশুনিলে মেনেজাৰক কোৱা
4: কাৰেক্ট
3: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চি এম এছ পৰ্টেলত অভিযোগ কৰিবা গতিকে প্ৰথমে বেংক তাৰপিছত চি এম এছ পৰ্টেল নহলে অভিযোগ হ'ব নামঞ্জুৰ যাবা চোৱা আহি গ'ল না নতুন কিটবেগ
5: আৰ বি আই কয়
6: প্ৰথমে আপোনাৰ বেংক তাৰপিছত আৰ বি আই অম্বুডছমেন

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন আৰু টি20 মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। তদুপৰি সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰা জনসাধাৰণে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনী বা দাইল দি আছিলো, সেই আঁচনি খনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম, সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰৱিচ্ছিন্নভাৱে পাই থাকিব।
0: গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অহা এমাহৰ ভিতৰত নুমলীগড় আৰু গহপুৰৰ মাজৰ 18,000 কোটি টকা ব্যয় সাপেক্ষ সুৰংগ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে পথছোৱা 4টা লেনযুক্ত কৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে আলোচনা কৰিছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। এই সাক্ষাৎকালত গুৱাহাটী বিমান বন্দৰৰ পৰা গৰল থাৰাপুৰ চাৰিআলিলৈকে পথছোৱাত এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাৰ বিষয়েও আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱেৰ প্ৰথম পৰ্যায়ত 25,000 কোটি টকা ব্যয় সাপেক্ষে শিলচৰৰ পৰা বৰাপানীলৈ এই পথ নিৰ্মাণৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল। দ্বিতীয় পৰ্যায়ত এই আঁচনিৰ বৰাপানীৰ পৰা গুৱাহাটীলৈ, তৃতীয় পৰ্যায়ত গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ আৰু চতুৰ্থ পৰ্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বিষয়েও চিন্তা চৰ্চা কৰা হৈছে বুলি তেওঁ কয়। উন্নয়নমূলক সকলো কাম কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে।

0: এই ৰাজ্যপালগৰাকীক সকলো ক্ষেত্ৰতে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ডক্টৰ শৰ্মাই শ্ৰী আচাৰ্যৰ সৈতে ৰাজ্যখনৰ উন্নয়ন, জনকল্যাণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে লোকভৱনৰ সৈতে সমন্বয় বৰ্তাই ৰাখি আগবাঢ়ি যোৱাৰ বাবে ৰাজ্য চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰি কৰ্ম আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়াই কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়ৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষিখণ্ডৰ সৈতে জড়িত প্ৰতিখন জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণৰ জৰিয়তে কৃষকসকলক উচিত মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ কয় যে ফল মূলৰ খেতি আৰু ৰবি শস্যৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিব লাগিব। এমাহৰ ভিতৰত ৰাজ্যৰ লাখ লাখ খেতিয়কক আনাৰস, বগৰী আৰু কঁঠালৰ পুলি দিয়া হ'ব বুলিও তেওঁ কয়। অনাগত সময়ত কৃষকৰ পঞ্জীয়ন বৃদ্ধি কৰাৰ লগতে কৃষক উৎপাদক সংস্থাৰ সংখ্যাও বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি নতুন প্ৰযুক্তিৰ জৰিয়তে কৃষকক সহায় কৰিব লাগিব বুলিও শ্ৰীহাজৰিকাই উল্লেখ কৰে। অসমৰ কমেও 50% খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
1: খেতিয়কক যদি আমি সহায় কৰিব নোৱাৰোঁ, খেতিয়কৰ যদি আমি উৎকৰ্ষ সাধন কৰিব নোৱাৰোঁ, খেতিয়কৰ ইনকাম যদি আমি ডাবল বা ট্ৰিপল কৰিব নোৱাৰোঁ, অসম আগুৱাই যাব নোৱাৰে। যোৱা 10 বছৰত কৃষি বিভাগে যথেষ্ট কাম কৰিছে, সেইটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আৰু কাম কৰিবলৈকে নিশ্চয়কৈ যত্ন কৰিব লাগিব। নতুন টেকন'লজি আনিবলৈ চেষ্টা কৰিব লাগিব, বীজ সময়মতে যোগান ধৰিবলৈকে চেষ্টা কৰিব লাগিব, জলসিঞ্চনৰ সুবিধা কৰি দিবলৈকে চেষ্টা কৰিব লাগিব, আৰু হৰ্টিকালচাৰ আৰু ৰবি শস্যক আমি সকলোতকৈ প্ৰায়ৰিটি দিব লাগিব। মানে ধানৰ ক্ষেত্ৰত যদি আমি কওঁ, যিটো খাৰিফ বুলি কয়, আমাৰ সাধাৰণতে খাৰিফত ধান খেতিয়ে কৰে, ধান খেতিত বহুত প্ৰফিট নহয়। কিন্তু যদি আমি ৰবি খেতি কৰোঁ, মানে যদি চব্জিৰ খেতি কৰোঁ, তেতিয়া যথেষ্ট লাভান্বিত হয় কৃষক। যদি আমি অলপ ডিটেইলছত যাওঁ, ধান খেতি কৰিলে এবিঘা মাটিত এগৰাকী কৃষকে 15,000 টকা লাভ পাব পাৰে, খুব ভাল ধান হ'লে। কিন্তু যদি আমি যদি ৰবি খেতি কৰোঁ, শাক পাচলিৰ খেতি কৰোঁ, সেই একেজন কৃষকে এবিঘা মাটিত 70-80 হাজাৰৰ পৰা 1,00,000 টকা পৰ্যন্ত লাভ কৰিব পাৰে।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি আজি ডিফু ক্লাবত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ডিফু ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ আৰু সামাজিক সংগঠন স্বপ্নলোক সমাজৰ সহযোগত আয়োজিত এই শিবিৰত বিভিন্ন লোকে স্বেচ্ছাই ৰক্তদান কৰে। এই শিবিৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে সহযোগ কৰে। দৰঙতো আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদাতা আৰু ৰক্তদান সংস্থাৰ প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ৰক্তদান সজাগতামূলক শোভাযাত্ৰা, সভা আদিৰ আয়োজনেৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত ৰক্তদান শিবিৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে। শ্ৰীমাৰ্ঘেৰিটাই ৰক্তদান কৰা স্বেচ্ছাসেৱকসকলৰ নিস্বাৰ্থ সেৱাৰ প্ৰশংসা কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰিয়াল আৰু ৰুদ্ৰাক্ষী নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে 56 বাৰকৈ ৰক্তদান কৰা জিলাখনৰ বসন্ত দত্ত নামৰ লোকজনক বিশেষভাৱে সন্মানিত কৰে। নগাঁও জিলাৰ শ্বহীদ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ উদ্যোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ তথা মাৰোৱাৰী সন্মিলনৰ সহযোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্ৰম 4 বছৰীয়া হোৱাৰ পাছত শিক্ষাৰ্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ এটা দলে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়

0: যে 4 বছৰীয়া পাঠ্যক্ৰমক লৈ অহেতুক চিন্তাৰ প্ৰয়োজন নাই আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সুস্থ পৰিকল্পনা মতে আৰু শিক্ষাৰ্থীৰ সুবিধা হোৱাকৈ এই পাঠ্যক্ৰম ৰূপায়ণ কৰা হ'ব। এই অনুসৰি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম কৰাসকলে পোনপটীয়াকৈ গৱেষণাত জড়িত হ'ব পাৰিব নাইবা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। কোনো শিক্ষাৰ্থী ইচ্ছুক নহ'লে চতুৰ্থ বৰ্ষ সম্পূৰ্ণ নকৰাকৈও ডিগ্ৰী লাভ কৰিব পাৰিব বুলি তেওঁ কয়।
1: আমি NEPৰ অধীনত যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আমি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ, সি এতিয়া চতুৰ্থ বৰ্ষত ভৰি দিছে। আৰু ইয়াক লৈ থকা কিছু কনফিউজনৰ বিষয়ে আমি যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটেই টীম আৰু অসম মহাবিদ্যালয়ৰ অধ্যক্ষ পৰিষদ তেওঁলোকৰ লগত আমি যৌথভাৱে বিষয়টো আলোচনা কৰোঁ। অতি সাধাৰণ কথা যে যিটো 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, ইয়াত NEPয়ে সুন্দৰভাৱে ব্যাখ্যা কৰিছে, যিসকলে 3 বছৰত 6টা ছেমিষ্টাৰ সম্পূৰ্ণ কৰিব, যাক কেৱল ডিগ্ৰীটো লাগে, গ্ৰেজুৱেশ্যন লাগে, তেওঁলোকৰ গ্ৰেজুৱেশ্যন 3rd year কমপ্লিট হৈ যায়। আৰু 3rd year তেওঁলোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হলে বিশ্ববিদ্যালয়েও তেওঁলোকক গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট দিব। চতুৰ্থ বছৰটো হল ডিগ্ৰী উইথ অনাৰ্ছ বা ডিগ্ৰী উইথ ৰিচাৰ্ছৰ কাৰণে। এতিয়া অনাৰ্ছ ৰিচাৰ্ছৰ কাৰণে কেনেকুৱা ফেকাল্টিৰ অৰ্হতা থাকিব লাগিব, এইটোক লৈ কনফিউজন হৈছিলে। ইয়াত যিটো আণ্ডাৰ গ্ৰেজুৱেট পৰ্যায়ৰ গৱেষণা, সেই গৱেষণা PhD পৰ্যায়ৰ গৱেষণা নহয়। গতিকে UGCয়ে যিটো PhD পৰ্যায়ৰ গৱেষণাত যেনেকুৱা ফেকাল্টিৰ অৰ্হতাৰ কথা কৈছে বা গাইডৰ অৰ্হতাৰ কথা কৈছে, সেই অৰ্হতা ইয়াত প্ৰযোজ্য নহয়। কিন্তু এইটো ইয়াত 4 বছৰীয়া যিটো অনাৰ্ছ বা ৰিচাৰ্ছ, এইটো কৰাৰ পাছত যিসকলে মাষ্টাৰ্ছ বিচাৰে তেওঁলোকে আকৌ এবছৰ মাষ্টাৰ্ছ কৰিব পাৰিব।
0: দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰ'লেণ্ডত বিগত প্ৰায় 14 ঘণ্টা ধৰি 9 জন বাংলাদেশী নাগৰিক আবদ্ধ হৈ আছে। তেওঁলোকৰ মাজত 2গৰাকী মহিলা আৰু 2টি শিশু আছে বুলি আমাৰ মানকাছৰ সংবাদদাতাই জনাইছে। বাংলাদেশী নাগৰিককেইজন যোৱা 10 জুনত দালালৰ সহযোগত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ পাছতে আৰক্ষীৰ ওচৰত ধৰা পৰে। ইয়াৰ পাছতে আজি পুৱতি নিশা মানকাছৰ চাহাপাৰা BSF শিবিৰৰ এলেকাৰে 3জন আৰু চালুৰচৰ সীমান্তৰে 6জন বাংলাদেশী নাগৰিকক বিতাৰণ কৰা হয়। এই সন্দৰ্ভত দিনৰ 11 বজাত BSF আৰু BGBৰ মাজত বৈঠক হয়, যদিও ইয়াত কোনো সিদ্ধান্ত নোহোৱাত লোককেইজন সীমান্ততে আবদ্ধ হৈ থাকিবলগীয়া হয়। BGBয়ে সম্প্ৰতি অবৈধ নাগৰিককেইজনক চমজি নোলোৱাত তেওঁলোক সীমান্তৰ জিৰ'লেণ্ডতে আবদ্ধ হৈ আছে। NDA চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি ৰূপায়িত হৈ থকা বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে অসমতো ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলাৰ ঘুগুহা দৌল প্ৰাংগণত বিজেপিৰ মাছখোৱা মণ্ডলৰ উদ্যোগত আজি এই উপলক্ষে স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ, জিলা বিজেপিৰ সম্পাদক প্ৰণৱ দাসকে ধৰি অন্যান্য কৰ্মীসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মাজুলী জিলাত বিজেপিৰ কৰ্মকৰ্তাসকলে আজি প্ৰগতি পথ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। গড়মূৰ তিনিআলিৰ পৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ চৌহদলৈ উলিওৱা এই যাত্ৰাত বিজেপিৰ জিলা সভাপতিকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। দেশজোৰা এই অভিযানৰ অংশ হিচাপে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই শিলচৰ বিধানসভা সমষ্টিৰ বিভিন্ন মণ্ডলৰ জ্যেষ্ঠ নাগৰিক, সমাজৰ বিশিষ্ট ব্যক্তি আৰু উপকাংক্ষীসকলক সাক্ষাৎ কৰে। যোৰহাট জিলাতো সংখ্যালঘু মৰ্চাৰ উদ্যোগত NDA চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি স্বচ্ছতা অভিযান চলোৱা হয়।
2: গুৱাহাটীৰ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৌজন্যত অহা 5 জুলাইৰ পৰা 12 জুলাইলৈ সদৌ অসম ভিত্তিত 1ষ বাৰ্ষিক গ্ৰীষ্মকালীন অভিনয়, নৃত্য আৰু সাহিত্য চৰ্চা কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা মৃদুল চুতীয়া, গুণাকৰ দেৱগোস্বামী, সত্যেন শৰ্মা, মৃণাল হালৈ, মনীষা শৰ্মা, ৰাজু ৰয়, হেৰম্ব শৰ্মা আৰু জিন্তু নেৱাৰ প্ৰশিক্ষক হিচাপে থাকিব। কামাখ্যা গেট দুৰ্গা সৰোবৰ বিদ্যাপীঠ প্ৰাংগণত হ'বলগীয়া এই কৰ্মশালা পুৱা 10:30 বজাৰ পৰা আবেলি 4:30 বজালৈ অনুষ্ঠিত হ'ব। প্ৰশিক্ষণ শিবিৰত মঞ্চ, চলচ্চিত্ৰ, নৃত্য আৰু সাহিত্য বিষয়ত প্ৰশিক্ষণ দিয়া হ'ব। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে ইণ্টাৰ্ণশ্বিপৰ সুবিধাও আছে। আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ 3 জুলাই। কৰ্মশালাৰ সামৰণি অনুষ্ঠান উপলক্ষে 2খন নাট মঞ্চস্থ কৰা হ'ব আৰু পঞ্জীয়নভুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। বেংগালুৰুত অনুষ্ঠিত 6ষ্ঠ BCAI ৰাষ্ট্ৰীয় পাঞ্জাব চেম্পিয়নশ্বিপত কস্তুৰী শৰ্মাই 2টা সোণৰ পদক জয়েৰে ইতিহাস ৰচনা কৰিছে। কস্তুৰীয়ে 70 কিলোগ্ৰাম শাখাত বাওঁ আৰু সৌ দুয়োখন হাতৰ পাঞ্জাতে সোণৰ পদক অৰ্জন কৰে। এই জয়ৰ সুবাদত কস্তুৰী একেৰাহে 3য়বাৰৰ বাবে ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ জয় কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এছবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত

13 জয় লাভ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাচাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন আমেৰিকাৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। ডালাছত হ'বলগীয়া আন এখন খেলত আজি নিশা 1:30 বজাত নেডাৰলেণ্ডছ আৰু জাপান মুখামুখি হ'ব। ইয়াৰ পূৰ্বে আজি গ্ৰুপ ডিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই তুৰ্কীক 2-0 গলত পৰাস্ত কৰি বিশ্বকাপত নিজৰ যাত্ৰা আৰম্ভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

0: বাতৰিকেইটা পুনৰ এবাৰ। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন। আৰু টি20 মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
1: রেডিও কার্যুম লাপনাপর জিমিত মিপিন ট্রান্সমিশন আলং পেন জ্যামে কাজুলম্বম লাকে আকাশবাণী দীপু পেন এফ এম বেন লংপেনকে ফারু ইসিরা তক বর্ষের কেবে মেগাহার্টস নিউজ অন এয়ার অ্যাপস লাপেনকে রেস অ্যাপস আলং পেন আদুন থর দেখছি না দেড় লংরি চিংহন লুন আজামেক লবং সং দেং লংপেন কে চেং সিলু নার জুসে না তেকে লংজুন কে সি এস বিতুং দং গেলুন আলুন রাম আলাম থে কে মাং আদিম আন পু বংসোলুন তাং তে আর জুসে না লবং সোলুন